चांदनी रात है अभी आपने सुने हैं और भी खासकर पेश की गए हैं सागर मालिक के आवाज में। हम इंतजार कर रहे हैं op आनंद चंद्रिका सिंह। Dan zullen we het hebben over luchtige onderwerpen. Hadden niet gaan regen, of wat, of kiet toch een keer miscommunicatie, hoor je zeker toch? En dan meer nadruk hier. Dus als je niet hem zegt van, als je hem lukt geen koffie chai, maar we hebben bijna elke dag koffie chai, maar ik heb hem lukt geen kam, dus ja, dat hoor je eigenlijk. Dus ja, het is altijd afwachten van koffie chai, regen naar regen. Maar hem lukt ze maar heel erg उजाला रहे हैं द ग्रेटेस्ट वॉइसेस ऑफ बॉलीवुड और भी मुंबई बीच के साथ आनस्टांड ज़ादादाग 19 सितंबर में माउस म्यूब्रॉय की आवाज़ आप सुन रहे हैं बैकग्राउंड पर। माउस म्यूब्रॉय के साथ शेखर कुमार अयान मुखर्जी बॉय के दाता दिन निजाम वागीत हुसैन के साथ। कॉप ये टिकट्स ऑफ टाइम फिया meervaart.nl और अगर आपके पास है स्टास्पास, अगर आप स्टास्पास हैं, ये है आम्स्टर्डम के बाजिंदों के लिए। फॉर द मेंस इन आम्स्टर्डम एंड ओमगेविंग, आम्स्टर्डम के बाजिंदों के लिए ये खबर है। अगर आप स्टास्पास हैं, dan kost jouw kaartje maar €3,50. Stuur je e-mail voor een kaart. Kartwak had in toch een e-mail kregen per jaar naar kaartverkoop@meervaart.nl. Dus als jij een staspas hebt, of je 19 september een concert met Aapkoop Haglina hebt, wil je erbij zijn? Heb jij een staspas? Dan kost jouw kaartje maar €3,50. Stuur je mail naar kaartverkoop@meervaart.nl. Doe het snel, want bijna bergen.